0: རེ དེ ཟེ ཟེ གེ ཐོན ཟེ དེ དེ ཐོན ཡོང དེ ཟེ གེ པེ ཁ ཡོ ཟེ གེ དེ ལ ཡོང ཁེ པ མང པོ ཡོ རེ དེ ཟེ ཟེ ཐོན ཟེ གེ པེ ཁ གེ དེ ལ ཁེ པ ཅན ད ཞོ རེ ཟེ ན
1: ཨོ དེ ནེ དེ ཨོ ཟེ གེ གེ པེ ཁ ཟེ ཇེ དེ ཚོ ཆ ཆ དེ དེ མེ ལ སོ སོ ལ ཡོང ངེ རེ མེ ལ སོ ལ ཡོང ངེ མེ ལ ཡོང ཏོ མ ཅི དེ ན ཟ མ དེ དེ ནེ ཡ རིན པོ དེ མེ ར དེ མེ ར པ ན ནེ དུ ཇ ས ཡེ ཇ ཤེ ཆོ ཇ ཤེ ཆོ ཇ དེ དེ ན ཅི རེ དེ རེ tene nipa tene chino ta zamate yogi re tene zamate tene yona ta chise yona tese gali re tene te mase ni kire tese ma yona ta zamate soli ta yomu tomu re gali re tene sa do teni ne tene puka chen sa do teni tene yogi sa te sa niya nungo gozi ke sa puka chen tena tene sa gali re tene zama yomu re le re tene shaza se di sha to sha thong de do ta ta ni pa lon te ne jama te yo hi de ta zo chia sa den king mi ju ne jama de zo cha de ta yo hi te re
0: zai yi bi chi yo mi huo zu la san tu mi ba pe ta tu ji chan da ma la yo ro li ji ye za sa ye dan ba ha chuo ne bu zu gu ji za sa de ta za ba la yu ji ko lu yi de na xian ni কোমবি হোনহে খলুকোতে লাপি তিনহে হেলেচে ছলাদে ভে জাশালে গুজবারি
1: কলেজ চান জু তম্বতি জাগতে খোতেজো খোতেজো তাতে তেনি খাতে তো খাতো তাতে তেনি জিসা কোচি তেনি লুনতো তেনি চতো তেনি কালে কালে চতনে জগরে তেনি নিমানোলে কোচি ও জে জেসে তাতে নেজলে গরে